এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে শাসক বিৰোধীৰ ব্যাপক প্ৰচাৰ, এন ডি এ প্ৰাৰ্থীৰ হৈ মুখ্যমন্ত্ৰীৰ কেইবাখনো সভাত অংশগ্ৰহণ, গহপুৰ নুমলীগড় সংযোগী সুৰংগ পথৰ নিৰ্মাণ কাৰ্য অহা ডিচেম্বৰত আৰম্ভ হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা, চি বি এছ ইৰ ষষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে তৃতীয় ভাষানীতি বাধ্যতামূলক নহয় বুলি উচ্চতম ন্যায়ালয়ৰ ৰায়দান, গুৱাহাটীত কাইলৈ ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ তিনিখনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল, আজি বৰ্ষাপাৰাত দুয়োটা ক্ৰিকেট দলৰ অনুশীলন আৰু এছিয়ান গেমছত চাৰিটা সোণ, বিশটা ৰূপৰ সৈতে এই পৰ্যন্ত ভাৰতৰ 45টা পদক অৰ্জন। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়া বিতং বাতৰি। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে। শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ বিজেপি আৰু অগপৰ শীৰ্ষ নেতৃত্বই প্ৰচাৰ চলোৱাৰ লগতে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ হৈ দলটোৰ নেতৃত্বই সমষ্টিটোৰ চুকে কোণে প্ৰচাৰ অব্যাহত ৰাখিছে। এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও সমষ্টিটোৰ বিভিন্ন স্থানত প্ৰচাৰ চলাই আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ৰহা, চামগুৰি আৰু লাহৰীঘাট সমষ্টিত এন ডি এৰ প্ৰাৰ্থী দেৱা

0: এই শৰ্মাৰ হৈ প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীগৰাকীয়ে এইবাৰ নিৰ্বাচনত বিজেপিৰ ভোট বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে। নগাঁৱত বিজেপি প্ৰাৰ্থী জয়ী হলে 126টা বিধানসভা সমষ্টিত কংগ্ৰেছ নিশ্চিহ্ন হৈ যাব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। একেদৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ হৈ দলৰ নেতা ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈয়ে প্ৰচাৰ চলাইছে। ইপিনে জিলা প্ৰশাসনৰ নিৰ্বাচনী প্ৰস্তুতিৰ অংশ হিচাপে জিলা আয়ুক্ত আৰণ্যক শইকীয়াই ৰহা, নগাঁও, বটদ্ৰৱা, ধিং আৰু চামগুৰি বিধানসভা সমষ্টিৰ কাম কাজৰ বুজ লয়। জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডি, ৰহা সমজিলাৰ আয়ুক্ত আৰু সংশ্লিষ্ট বিভাগসমূহৰ মুৰববী বিষয়াসকলৰ উপস্থিতিত নিৰ্বাচন প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সমাপন হোৱাত গুৰুত্ব আৰোপ কৰা হয়। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নগাঁও সংসদীয় সমষ্টিৰ অধীনৰ অঞ্চলত অহা 6 অক্টোবৰৰ পৰা ভোটগ্ৰহণৰ দিনা ৰাজ্য চৰকাৰে ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰিছে। সেই অনুসৰি সমষ্টিটোৰ অন্তৰ্গত সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয়, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, নগৰীয়া স্থানীয় সংস্থা, শিক্ষানুষ্ঠান, ব্যৱসায়িক আৰু বাণিজ্যিক প্ৰতিষ্ঠান, বেংক, চাহ বাগিচা, উদ্যোগকে ধৰি সকলো কাৰ্যালয়ত অহা 6 অক্টোবৰত ৰাজহুৱা বন্ধ পালন কৰা হ'ব। ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে এটা প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰিছে। ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ'বলগীয়া গহপুৰ নুমলীগড় সংযোগী সুৰংগৰ নিৰ্মাণ কাৰ্য চলিত বৰ্ষৰ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব বুলি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে ঘোষণা কৰিছে। নতুন দিল্লীত কালি এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে গহপুৰ নুমলীগড় সংযোগী 12.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সুৰংগ পথটো দেশৰ ভিতৰত প্ৰথম আৰু বিশ্বৰ দ্বিতীয়টো পথ আৰু ৰেলপথ থকা পানীৰ তলৰ সুৰংগ হ'ব। এই প্ৰকল্পৰ বাবে 22,000 কোটি টকা ব্যয় কৰা হ'ব বুলিও গাডকাৰীয়ে কয়। সম্প্ৰতি অসমত প্ৰায় 2,00,000 কোটি টকা ব্যয় সাপেক্ষে 470ৰো অধিক কিলোমিটাৰ দৈৰ্ঘ্যৰ 265টা বিভাগীয় প্ৰকল্পৰ কাম চলি আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তদুপৰি 92,000 কোটি টকাৰে 31টা নতুন প্ৰকল্পৰ পৰিকল্পনা কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। একেদৰে গুৱাহাটীত 6,000 কোটি টকা ব্যয়েৰে 121 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰিং ৰোডৰ কাম অব্যাহত থকা বুলিও তেওঁ কয়। কাজিৰঙাত 25 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন উৰণ সেতু নিৰ্মাণৰ পৰিকল্পনা কৰা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অহা 5 অক্টোবৰত বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। 700 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এইখন হ'ব ৰাজ্যৰ 15 সংখ্যক চিকিৎসা মহাবিদ্যালয়। ইতিমধ্যে চিকিৎসা মহাবিদ্যালয়খনত প্ৰায় 80গৰাকী শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সেইদিনা সংহত জিলা আয়ুক্ত কাৰ্যালয়সহ কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব। মুখ্যমন্ত্ৰীয়ে অভয়াপুৰীত স্থাপন কৰা পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় মুকলি কৰাৰ লগতে বঙাইগাঁও বিশ্ববিদ্যালয়ৰ সন্মুখত স্থাপন কৰা নৰনাৰায়ণৰ মূৰ্তিও উন্মোচন কৰিব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে কালি বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি এই কথা প্ৰকাশ কৰিছে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে উদ্বোধনী অনুষ্ঠান আৰু চিকিৎসা সেৱা আৰম্ভ কৰাৰ বাবে চলি থকা প্ৰস্তুতিৰ বুজ লয়। তেওঁ চিকিৎসা মহাবিদ্যালয়খনৰ বিভিন্ন ভৱন, চিকিৎসা সেৱাৰ আন্তঃগাঁথনি, নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি আদিৰ ওপৰত আলোচনা কৰে। উদ্বোধনৰ পূৰ্বে বাকী থকা কামসমূহ সময়মতে সম্পূৰ্ণ কৰাৰ লগতে চিকিৎসা সেৱা আৰম্ভ কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সকলো ব্যৱস্থা নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক মন্ত্ৰী সিংহলে নিৰ্দেশ দিয়ে।
1: মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত বঙাইগাঁও মেডিকেল কলেজৰ শুভাৰম্ভ কৰিম। তাৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদিনা নতুন ডিচি অফিচৰো উন্মোচন কৰিব। লগত আপোনাৰ মডেল ৰেচিডেঞ্চিয়েল স্কুল অভয়াপুৰীত, পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় টুলুংগীয়া, ৰঘুনাথ বিগ্ৰহ সত্ৰ বৰঘোলা অভয়পুৰী, মডেল ছেকেণ্ডাৰী স্কুল বীৰজোৰা টি ষ্টেট আৰু নৰনাৰায়ণ ষ্টেচু ইন ফ্ৰণ্ট অফ বঙাইগাঁও ইউনিভাৰ্চিটি কেইবাটা সিদিনা কাৰ্যসূচী আছে। প্ৰায় 700 কোটি টকা ব্যয় কৰি এই মেডিকেল কলেজৰ নিৰ্মাণ, 15 নম্বৰ মেডিকেল কলেজ হ'ব আৰু তাত ধুনীয়া খুব ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে। দেখিলেই মনটো ভাল লাগি যায়, তেনেকুৱা এটা ইনফ্ৰাষ্ট্ৰাকচাৰ আছে আৰু 5 তাৰিখৰ কাৰ্যক্ৰম সফল হ'ব।
0: উচ্চতম ন্যায়ালয়ে চি বি এছ ইৰ ষষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে তৃতীয় ভাষানীতি বাধ্যতামূলক নহয় বুলি ৰায়দান কৰিছে। চি বি এছ ই বোৰ্ডৰ ষষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক সকাহ দি সৰ্বোচ্চ ন্যায়ালয়ে তৃতীয় ভাষা অধ্যয়নৰ ক্ষেত্ৰত এটা বছৰৰ বাবে বাধ্যতামূলক নিয়মৰ পৰা ৰেহাই দিয়াৰ নিৰ্দেশ দিছে। এই ব্যৱস্থা পূৰ্বতে কেৱল সপ্তম, অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবেহে প্ৰযোজ্য আছিল। এতিয়া এই নীতি 2027 চনৰ 1 এপ্ৰিলৰ পৰা প্ৰযোজ্য হ'ব। চি বি এছ ইয়ে হঠাৎ ভাষা সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাত ছাত্ৰ ছাত্ৰীৰ অধ্যয়নত সমস্যাৰ সৃষ্টি হৈছিল। উল্লেখযোগ্য যে শৈক্ষিক বছৰৰ কেইবাটাও মাহ পাৰ হোৱাৰ পাছতো পাঠ্যপুথিৰ অভাৱৰ দৰে সমস্যাসমূহৰ বাবে বহু অভিভাৱকে আদালতৰ কাষ চাপিছিল। উচ্চতম ন্যায়ালয়ে সমগ্ৰ বিষয়টো চালি জাৰি চাবলৈ এই গোচৰৰ পৰৱৰ্তী শুনানি 6 সপ্তাহৰ পাছত অনুষ্ঠিত হ'ব বুলি সদৰি কৰিছে। চৰকাৰক এই সন্দৰ্ভত 4 সপ্তাহৰ ভিতৰত উত্তৰ দাখিল কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।

0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱা তথা দেশসেৱাৰ মন্ত্ৰৰে কৰা যাত্ৰাৰ 25 বছৰ সম্পূৰ্ণ কৰিছে। সেৱা আৰু সুশাসনৰ দৃষ্টিভংগীৰে পৰিচালিত হৈ চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অবিৰতভাৱে কাম কৰি আহিছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সামগ্ৰিক উন্নয়ন আৰু সামাজিক সবলীকৰণৰ জৰিয়তে দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ আমূল পৰিৱৰ্তন ঘটোৱাৰ প্ৰয়াস কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত ভালেমান উন্নয়নমূলক কাৰ্যসূচী আৰু প্ৰকল্প ৰূপায়িত হৈছে। ইয়াৰে ভিতৰত মিছন লাইফ, লাইফষ্টাইল ফৰ এনভাইৰনমেণ্ট বা পৰিৱেশৰ বাবে জীৱনশৈলীৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা আন্দোলন অসমতো প্ৰতিফলিত হৈছে। এই সন্দৰ্ভত আমাৰ চমু প্ৰতিবেদন।
1: মিছন লাইফ, লাইফষ্টাইল ফৰ এনভাইৰনমেণ্ট বা পৰিৱেশৰ বাবে জীৱনশৈলী হৈছে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা এটা আন্দোলন, যাৰ মূল উদ্দেশ্য হ'ল দৈনন্দিন জীৱনত পৰিৱেশ অনুকূল অভ্যাসেৰে প্ৰাকৃতিক সম্পদৰ সদব্যৱহাৰ সুনিশ্চিত কৰা। আমাৰ ৰাজ্যখনতো এই অভিযানৰ জৰিয়তে প্ৰাকৃতিক পৰিৱেশৰ সুৰক্ষা আৰু সজাগতা বৃদ্ধিৰ কাম চলি আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰকল্প অসমত মুকলি কৰে। জনসাধাৰণক প্ৰাকৃতিক সম্পদসমূহ দায়বদ্ধভাৱে ব্যৱহাৰ কৰিবলৈ, প্ৰতিদিনৰ ব্যৱহাৰিক জীৱনৰ কাম কাজসমূহ পৰিৱেশ অনুকূল কৰি গঢ়ি তুলিবলৈ আৰু শিক্ষাৰ্থী আৰু স্থানীয় ৰাইজক প্ৰকৃতি সংৰক্ষক হিচাপে উদ্বুদ্ধ কৰি তুলিবলৈ এই অভিযান চলোৱা হৈছে। দৈনিক জীৱন যাত্ৰাৰ কাম কাজসমূহ পৰিৱেশ অনুকূল কৰি তুলিবলৈ 7টা ভাগত ভাগ কৰা হৈছে। ইয়াৰে ভিতৰত কৰ্মক্ষেত্ৰত আৰু ঘৰত শক্তি সঞ্চয় কৰা, সংৰক্ষণ আৰু পানী পৰিবাহী নলীসমূহ মেৰামতিৰ জৰিয়তে পানীৰ অপচয় ৰোধ কৰা, প্ৰদূষণ সৃষ্টিকাৰী আৰু এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক বৰ্জন, ই আৱৰ্জনাৰ সুৰক্ষিত ব্যৱস্থাপনা, খাদ্যৰ অপচয় ৰোধ, স্বাস্থ্যসন্মত জীৱন যাপন আৰু পৰিৱেশ পৰিচ্ছন্নতাৰ অনুশীলন আদি কাৰ্যসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে বিদ্যালয়সমূহত 40,000 পৰিৱেশ সংঘ গঢ়ি তোলাৰ লগতে অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ ASTECয়ে জিলা পৰ্যায়ত এই সন্দৰ্ভত সচেতনতা সৃষ্টিৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী, সমদল আৰু কৰ্মশালাৰ আয়োজন কৰি আহিছে।
0: শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনলৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত প্ৰচাৰ অভিযান তুংগত উঠিছে। চহৰৰ বিভিন্ন ৱাৰ্ডত প্ৰাৰ্থীসকলে ভোটদাতাক আকৰ্ষিত কৰাৰ উদ্দেশ্যে ব্যাপক প্ৰচাৰ চলাইছে। মন্ত্ৰী কৌশিক ৰায় আৰু কৃষ্ণেন্দু পালে বিজেপিৰ মনোনীত প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিছে। ইফালে কাইলৈ শিলচৰ পুলিচ পেৰেড খেলপথাৰত আয়োজিত বিজয় সংকল্প সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব। মন্ত্ৰী কৌশিক ৰায় আৰু কৃষ্ণেন্দু পালে সভাস্থলী পৰিদৰ্শন কৰি বৈঠকৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। শৃংখলাবদ্ধ আৰু সফলতাৰে সভা অনুষ্ঠিত কৰাৰ বাবে সংশ্লিষ্ট পক্ষৰ সৈতে মন্ত্ৰীদ্বয়ে আলোচনা কৰে। এই নিৰ্বাচনত বিভিন্ন ৰাজনৈতিক দলৰ অভিজ্ঞ নেতাৰ লগতে নতুন প্ৰজন্মৰ কেইবাগৰাকীও প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। শোণিতপুৰ জিলাৰ সোণাৰুপাই বন্যপ্ৰাণী অভয়াৰণ্যক লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ চৰ্চা আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাত অনুষ্ঠানত এই বনাঞ্চল আৰু ইয়ালৈ হাতীৰ পুনৰাগমনৰ বিষয়ে উল্লেখ কৰিছিল। বনভূমিত মানুহৰ হস্তক্ষেপ বৃদ্ধি পোৱাৰ ফলত এসময়ত এই বনাঞ্চলৰ পৰা আঁতৰি যোৱা হাতী সম্প্ৰতি বনভূমিখন বেদখলমুক্ত কৰাৰ পাছত পুনৰ উভতি আহিছে বুলি প্ৰধানমন্ত্ৰীয়ে মত প্ৰকাশ কৰাৰ পাছতে ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ বনাঞ্চলখনক আলোচনালৈ আনিছে। উল্লেখযোগ্য যে হিমালয়ৰ পাদদেশত অৱস্থিত সোণাইৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ গুৰুত্ব কেৱল বনাঞ্চলৰ মাজতে সীমাবদ্ধ নহয়। ই হাতীকে ধৰি বিভিন্ন বন্যপ্ৰাণীৰ গুৰুত্বপূৰ্ণ বাসস্থান বুলি আমাৰ শোণিতপুৰৰ সংবাদদাতা ৰজত ভৰদ্বাজে জনাইছে। চৰকাৰী নথি অনুসৰি অভয়াৰণ্যখনৰ ভিতৰৰ 100 হেক্টৰ এলেকা দখলমুক্ত কৰা হৈছিল। সম্প্ৰতি দখলমুক্ত ভূমি সংৰক্ষিত কৰা 85 হেক্টৰ এলেকাত চলি থকা গছপুলি ৰোপণ আৰু সফলভাৱে সংৰক্ষণ তথা হাতীসহ অন্যান্য বন্যপ্ৰাণীৰ বাসস্থান অক্ষুণ্ণ ৰখাটো বৰ্তমানৰ মূল প্ৰত্যাহ্বান। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ'বলগীয়া 3খনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল কাইলৈ বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ দল দুটা কালি সন্ধিয়া গুৱাহাটীত উপস্থিত হয়। বিমানবন্দৰত দল দুটা উপস্থিত হোৱাৰ সময়ত অনুৰাগীয়ে তেওঁলোকক আদৰণি জনায়। বিমানবন্দৰৰ পৰা দুয়োটা দল পোনে পোনে এখন হোটেললৈ ৰাওনা হয়। আজি দুপৰীয়া 1:30 বজাৰ পৰা 4:30 বজালৈ ৱেষ্ট ইণ্ডিজে খেলৰ অনুশীলন কৰিব। ভাৰতীয় দলটোৱে 5:30 বজাৰ পৰা 8:30 বজালৈ অনুশীলন কৰিব। ইপিনে কাইলৈ হ'বলগীয়া খেল সন্দৰ্ভত কালি যৌথভাৱে অসম ক্ৰিকেট সন্থা আৰু যান বাহন আৰক্ষীয়ে সংবাদমেল সম্বোধন কৰে। সংবাদমেলত তেওঁলোকে জনোৱা অনুসৰি কাইলৈ মহানগৰীৰ AK আজাদ ৰোড, AK দেৱ ৰোড আৰু বৰ্ষাপাৰাৰ মূল পথত বাণিজ্যিক বাহন আৰু ধীৰ গতিৰ বাহন চলাচল কৰিব নোৱাৰিব। কুল বসুমতাৰীৰ পথটো ওৱান ৱে হিচাপে ঘোষণা কৰা হৈছে। VIP পাছ থকা বাহনসমূহ AK আজাদ পথেৰে খেলপথাৰত প্ৰৱেশ কৰিব পাৰিব। অসম ক্ৰিকেট সন্থাই জনোৱা মতে কালি পৰ্যন্ত খেলখনৰ 20,000 টিকট বিক্ৰী হৈছে। জাপানৰ আইচিনাগোৱাত চলি থকা এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলে পদক জয়

0: ধাৰা অব্যাহত ৰাখিছে। পুৰুষৰ জেভলিনত কালি যশবীৰ সিঙে 85.72 মিটাৰেৰে ৰূপৰ আৰু ৰোহিত যাদৱে 84.35 মিটাৰ দলিয়াই ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ভাৰতে সম্প্ৰতি 4টা সোণ, 20টা ৰূপ আৰু 21টা ব্ৰঞ্জসহ 45টা পদকেৰে তালিকাৰ দ্বাদশ স্থানত আছে। সম্প্ৰতি পদক তালিকাত 221টা পদকেৰে চীন প্ৰথম, জাপান দ্বিতীয় আৰু দক্ষিণ কোৰিয়া তৃতীয় স্থানত আছে। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ আহক জিন্তি ৰাণী ডেকাৰ সৈতে।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰি মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা হৈছে। দৈনিক অসম কাকতে উচ্চতম ন্যায়ালয়ে অনাদায় ট্ৰাফিক চালানৰ জৰিমনা আদায়ৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। সেই অনুসৰি উচ্চতম ন্যায়ালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত এই জৰিমনা বিদ্যুৎ বিলৰ সৈতে সংযোগ কৰি আদায়ৰ পৰামৰ্শ আগবঢ়াইছে। এই একেটা বাতৰি অসমীয়া খবৰ কাকতেও প্ৰকাশ কৰিছে। জাপানৰ আই চি নাগুয়াত চলি থকা এছিয়ান গেমছত লাভলীনা বৰগোহাঁয়ে বক্সিঙত মহিলাৰ 75 কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেলত দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বীক হেৰুৱাই পদক নিশ্চিত কৰাৰ খবৰ আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যখনত নগৰীয়া গোটা আৱৰ্জনা নিষ্কাশন বিৰাট প্ৰত্যাহ্বানৰূপে দেখা দিয়াৰ বাতৰি এটা দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে বড়ো সাহিত্য সভাৰ উপসভাপতি কমলাকান্ত মুছাহাৰীৰ মৃত্যুৰ বাতৰি প্ৰকাশ কৰিছে। এই বাতৰি অন্যান্য কাকততো প্ৰকাশ পাইছে। এছ আই আৰ বন্ধৰ দাবীৰে উচ্চতম ন্যায়ালয়ে মুখ্য ন্যায়াধীশলৈ 2000 গৰাকী বিশিষ্ট ব্যক্তিয়ে পত্ৰ প্ৰেৰণৰ এটা বাতৰি দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত ঠাই দিছে। ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি সন্দৰ্ভত দি আছাম ট্ৰিবিউন কাকতে বাতৰি প্ৰকাশ কৰিছে। মেঘালয়ৰ বাঘমাৰাত পানীৰ টেংকী নিৰ্মাণৰ কামৰ সময়ত হোৱা এটা দুৰ্ঘটনাত অসমৰ 4জন শ্ৰমিকৰ মৃত্যু হোৱাৰ এটা বাতৰি দৈনিক অগ্ৰদূতত প্ৰকাশ পাইছে। নিয়মীয়া বাৰ্তা কাকতে অহা ডিচেম্বৰত গহপুৰ নুমলীগড় সংযোগী সুৰংগ নিৰ্মাণ আৰম্ভ হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ এটা ঘোষণাৰে বাতৰি প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ জিন্তি ৰাণী ডেকা। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে দুই এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে শাসক বিৰোধীৰ ব্যাপক প্ৰচাৰ, NDA প্ৰাৰ্থীৰ হৈ মুখ্যমন্ত্ৰীৰ কেইবাখনো সভাত অংশগ্ৰহণ, গহপুৰ নুমলীগড় সংযোগী সুৰংগ পথৰ নিৰ্মাণ কাৰ্য অহা ডিচেম্বৰত আৰম্ভ হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা, CBSEৰ ষষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে তৃতীয় ভাষানীতি বাধ্যতামূলক নহয় বুলি উচ্চতম ন্যায়ালয়ৰ ৰায়দান, গুৱাহাটীত কাইলৈ ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ 3খনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল, আজি বৰ্ষাপাৰাত 2টা ক্ৰিকেট দলৰ অনুশীলন আৰু এছিয়ান গেমছত 4টা সোণ, 20টা ৰূপৰ সৈতে এই পৰ্যন্ত ভাৰতৰ 45টা পদক অৰ্জন। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পিছতে জিলাৰ ৰেহৰূপ আৰু 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: Lapuan apornang litum Assamese lamar janaluna jaimek angdeng along pen ason sonalun arjek longtanglo nanglitum jaimek karjulong bomlake akashvani dipu along pen
1: deutar khonchito dhon
2: teor shiksha
3: aru hodai amak loi kora chinta baru teorata jama puji bankoto ase
1: কিন্তু দাবি করবলে অসুবিধা হব নাকি
4: এতিয়া আৰু সহজ হৈ গল
5: বেংকৰ ৱেবছাইট বা খাখলৈ যাবা ক্লেইম ফৰ্ম ভৰিবা নথিপত্র জমা দিবা 15 দিনতে নিস্পত্তি পাবা আৰু মনোনয়নৰ যুগেৰে দাবি নিস্পত্তি হৈ পৰে আৰু সহজ
6: আৰবিআই কয়
4: জানক সতৰ্ক হৈ ৰও

নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ এতিয়াৰ মুখ্য বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অহা 5 অক্টোবৰত বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ'বলগীয়া গহপুৰ নুমলীগড় সংযোগী সুৰংগৰ নিৰ্মাণ কাৰ্য চলিত বৰ্ষৰ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব বুলি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে ঘোষণা কৰিছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মৰিগাঁৱত দলীয় প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ হৈ প্ৰচাৰ চলায়। কংগ্ৰেছ দলৰ নেতাসকলেও দলীয় প্ৰাৰ্থী

0: সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। যোৱাটো খণ্ডৰ কৃষকবাণীত আমি পশুৰ পুষ্টি পৰিচৰ্যা আৰু ৰোগ নিৰাময় এই সম্পৰ্কে এতিয়া আলোচনাৰ প্ৰথম খণ্ডটি আগবঢ়াইছিলোঁ। আজি শুনক এই আলোচনাটিৰ দ্বিতীয় খণ্ড। আলোচনাটিত অংশগ্ৰহণ কৰিছে পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পশু পৰিপুষ্টি বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ ৰবীন ভূঞা আৰু একেখন মহাবিদ্যালয়ৰে ভেষজ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ দিতুল বৰ্মনে। আলোচনাটিৰ আঁত ধৰিছে কৃতাঞ্জলি বৰ্মনে।
1: ডক্টৰ বৰ্মন, বানপানী শুকোৱাৰ পিছত পশুপালকসকলে নিজৰ জীৱ জন্তুৰ ক্ষেত্ৰত কিছুমান সতৰ্কতা নিশ্চয় ল'ব লাগে, কেনেধৰণৰ সতৰ্কতা লোৱাটো উচিত?
2: হয়, বানপানী হোৱাৰ আগমুহূৰ্তত বা প্ৰাকমুহূৰ্তত যদি সাৱধানতা

0: অৱলম্বন কৰে, তেতিয়া বানপানী শুকাই যোৱাৰ পিছত যথেষ্ট সুবিধা হয় ফাৰ্মাৰ্ছৰ কাৰণে, কাৰণ বহুত
1: হয়
0: বেছি টেনশ্যন বা বহুত বেছি প্ৰেছাৰ তেখেতৰ ওপৰত নাথাকে।
1: হয়
0: কিন্তু বানপানী শুকোৱাৰ পিছত বহুত মহামাৰী ৰোগ আহিব আৰম্ভ কৰে। ভেকচিনে কেইটামান পাৰ্টিকুলাৰ ডিজিজহে প্ৰটেকশ্যন দিব পাৰিব, কিন্তু ইয়াৰ উপৰিও কিছুমান সাংঘাতিক সাংঘাতিক ইছ্যু হ'ব পাৰে। তাৰ ভিতৰত প্ৰথমটো হৈছে এটা সাধাৰণ কথা, যেনেকৈ বানপানী হ'লে বহুত ঘাঁহ মৰি যায়। মৰি যোৱাৰ ফলত কি হয়, আমাৰ কিছুমান গো ফুল টাইপ ঘাঁহ থাকে যিবোৰ মৰি নাযায়, সেইবোৰ খুব বেছিকৈ খাবলৈ আৰম্ভ কৰে, তেতিয়া সেইটো
1: হয়
0: টক্সিচিটি হয়।
1: মানে যি পায় সেই খায়
0: হয়,
1: আৰু
0: তাৰ ফলত সেই গো ফুলটো খুব বেয়া, সেইটো বস্তু মৰি নাযায়, সেইটো খায় আৰু সিহঁতৰ টক্সিচিটি হয়, তাৰ ফলত সিহঁতৰ মৃত্যুমুখত পৰে।
1: হয়
0: গতিকে ঘাঁহটো চৰিব গ'লে সেই বস্তুটো চাব লাগিব। 2 নম্বৰতে, যেতিয়া বাৰিষা বানপানী শুকোৱাৰ পিছত নতুনকৈ সেউজীয়া ঘাঁহটো ওলাব আৰম্ভ কৰে, সেই ঘাঁহটো
1: হয়
0: গৰুৱে খুব বেছি পৰিমাণে খায়, সেই
1: কোমলীয়া পায়,
0: কোমলীয়া পায়, সেইটোত আকৌ মেগনেচিয়াম কম থাকে, তেতিয়া আকৌ সেই গৰুটোৱে মেগনেচিয়াম বহুত কম থাকিলে বডিত হাইপ'মেগনেচিমিয়া হ'ব পাৰে, তেতিয়া
1: হয়
0: গৰুটোৰ মৃগী বেমাৰৰ দৰে মানে কপি কপি বা এনেকুৱা ধৰণৰ বেমাৰ হ'ব পাৰে, যাৰ ফলত তাতেই মৃত্যুবৰণ কৰিব পাৰে। হাইপ'মেগনেচিমিক টিটেনি বুলি কয় বা গ্ৰাছ
1: হয়
0: টিটেনি বুলি কয়
1: হয়
0: ইংলিছত, আৰু এই এইটো বস্তু এটা দেখা যায়। ইয়াৰ উপৰিও যিবোৰ গৰুক পেলুৰুখত দিছিলে সিহঁত বাৰু বাচি যাব, যিবোৰ পেলুৰুখত দিয়া নাছিলে সিহঁতে কেঁচা ঘাঁহবোৰ যেতিয়া খাবলৈ আৰম্ভ কৰে, তাতে সৰু সৰু কিছুমান লিভাৰ ফ্লুক তাতে সিহঁতে হয়, আৰু সেইবোৰ লিভাৰত অনিষ্ট কৰিব পাৰে,
1: মানে তাতে পেলুৰ
0: পেলুৰ
1: কণীটো
0: হৈ থাকিব
1: থাকি
0: পাৰে।
1: যায়।
0: হয়, আৰু
1: হয়
0: বানপানীৰ পিছত গৰুটো অলৰেডি ষ্ট্ৰেছত থাকে, তাক
1: হয়
0: পেলুৰুখত দিবলৈ কিছুমান ক্ষেত্ৰত ৰিস্কি থাকে। পেলুৰুখতটো খোৱাৰ লগে লগে লিভাৰৰ যদি উইকনেছ হৈ থাকে, তেতিয়াহ'লে সেইটো আকৌ লুজ মোশ্যন আৰম্ভ হৈ পেলাই পেলুৰুখৰ ছাইড এফেক্টো হ'ব পাৰে। সেইটো
1: হয়
0: কাৰণে কিছুমান সতৰ্কতা আগতীয়াকৈ অৱলম্বন নকৰিলে পিছফালে দিগদাৰ হয়। ইয়াৰ উপৰিও বানপানীৰ পিছত কিছুমান মহ দাহ বাঢ়িব পাৰে, যিবোৰে কিছুমান ইনফেকচিয়াছ ডিজিজ ট্ৰান্সমিট কৰিব পাৰে, যাৰ ফলত ফাৰ্মখনৰ যদি চেফটো নাথাকে বা বানপানীত বিঘ্ন হৈ যায়,
1: হয়
0: তেতিয়া সিহঁতক বহুত মহ বা দাহে কামুৰিব পাৰে, তাৰপৰা কিছুমান ডিজিজ ট্ৰান্সমিট হয়। আজিকালি
1: হয়
0: এইবোৰ বাহিৰত আছিলে ডিজিজ, আজিকালি অসমতো খুব বেছি হোৱা হৈছে, থেলেৰিঅ'চিছ, বেবেচিঅ'চিছ, যাৰ ফলত গৰুটোৰ বেমাৰ হৈ পেলাই মৃত্যুমুখত পৰিব
1: হয়
0: পাৰে।
1: মানে এই বেমাৰসমূহৰ পৰা ৰক্ষা পাবলৈ নিশ্চয় বানপানী শুকোৱাৰ লগে লগে পশু য'ত ৰখা হয় সেই ঠাইসমূহ চাফ চিকুণ কৰি পেলোৱাটো প্ৰয়োজন নিশ্চয়।
0: হয় হয়, বায়'ছিকিউৰিটিটো খুব দৰকাৰী।
1: হয়
0: বায়'ছিকিউৰিটি এটা বেলেগ কনচেপ্ট হয়, আৰু এইটো ফাৰ্মাৰজনে বানপানী শুকোৱাৰ লগে লগে ফাৰ্মখন চফা কৰি পেলাই আকৌ ৰিএষ্টাব্লিছমেণ্ট কৰি পেলাই তাত পশুটো আকৌ ৰিএষ্টাব্লিছমেণ্ট কৰিবৰ কাৰণে কিছুমান প্ৰট'কল ফ'ল' কৰিব লাগিব, কিন্তু
1: হয়
0: ইমানখিনি সময় তেখেতৰ লগত নাথাকে। এই সময় নথকাখিনি অৱস্থাত তেখেতে এনেকৈ মেনেজ কৰিব লাগিব যাতে ডক্টৰ মাতিব লাগিব কিবা এটা হ'লে, বা কিবা যদি লক্ষণ দেখিছে ডক্টৰক মাতি চিকিৎসা কৰিব লাগিব। কিন্তু এইখিনি সময় যদি অলপ পায় তেখেতে ফাৰ্মখন ট'টেলি চফা তফা কৰি
1: হয়
0: ফিউমিগেশ্যন কৰিব লাগিব, যাতে তাত পেৰাচাইট চেৰাচাইট কিবা আছেনে নাই ঘৰটোত আৰু
1: হয়
0: ফাৰ্মখনত। তাৰপিছত তলত যিবোৰ ফিড আছিলে,
1: হয়
0: ফিডবোৰত আমাৰ চাৰে কোৱাৰ দৰে ফিডবোৰত যাতে কিবা ফাংগাছ লাগিছে নেকি, সেইবোৰ যদি ৰ'দত নিদিয়াকৈ খুৱায় সিহঁতৰ কেতিয়াবা এফ্লাটক্সিন বা বেলেগ কিছুমান টক্সিচিটি হ'ব পাৰে,
1: হয় হয়
0: যাৰ ফলতো সিহঁতৰ লুজ মোশ্যন বা বেলেগ বেলেগ কিছুমান লক্ষণ দেখুৱাব পাৰে। এই জন্তুবোৰক যেতিয়া সিহঁতে ভিতৰত থাকে, ষ্ট্ৰেছত থাকে,
1: হয়
0: সেইখিনি সময়ত সিহঁতৰ গাখীৰ দিয়াৰ প্ৰডাকশ্যনটো খুব কমি থাকে, গাখীৰ কমি যায়।
1: হয়
0: কিন্তু আমাৰ কৃষকসকলে সেইখিনি সময়ত গাখীৰৰ অভাৱত সিহঁতৰ ইকনমিক ষ্টেটাছটো কমি যায়, সেই গাখীৰ বঢ়াবৰ কাৰণে সিহঁতে এক্সেছ কেলছিয়াম দি দিয়ে। কিন্তু এক্সেছ কেলছিয়াম দিয়াৰ লগে লগে সিহঁত গৰুটোৱে বাকী যিবোৰ দ্ৰব্য আছিল, ফচফৰাছ বা মেগনেচিয়াম, সিহঁতবোৰ আকৌ কমি যায়, কাৰণ কেলছিয়ামটো বডিত যায়।
1: হয়
0: তেনেকৈ কিছুমান মিনাৰেল ইমবেলেঞ্চ হৈ যায়, মানুহজনে
1: তেতিয়া
0: খেতিয়কজনে
1: সেই যিটো গাখীৰ খাম তাতো প্ৰয়োজনীয় পৰিপুষ্টি নাথাকিব।
0: নাথাকে, তো
1: হয়
0: খেতিয়কজনে ডক্টৰৰ পৰামৰ্শ লৈ পেলাই যদি উচিত পৰিমাণে মিনাৰেলবোৰ দিয়ে তেতিয়া ভাল, কাৰণ এটা মিনাৰেলে কাম নকৰে, চববোৰ মিলি পেলাইহে কাম কৰিব। কিন্তু খেতিয়কজন সেইখিনি কথা জনা দৰকাৰ, নাজানিলেও তেখেতে ডক্টৰৰ পৰামৰ্শ লৈ পেলাই মিনাৰেল ছাপ্লিমেণ্টটো আৰম্ভ কৰিব লাগিব, আৰু চাৰি কোৱাৰ দৰে যিখিনি দানা আছে দানাখিনি
1: হয়
0: বেলেঞ্চ ডায়েটখিনি যাতে এটলিষ্ট আৰম্ভ কৰি দিব পাৰে।
1: হয় ডাক্তৰ ভূঞা, শেষত আপোনাক সুধিছোঁ, এজনী গাখীৰতী গাই গাইজনীক কেনেদৰে খোৱাৰ যত্ন ল'ব লাগে?
2: এজনী গাখীৰতী গাইক আমি 3বিধ দ্ৰব্য খুৱাব লাগিব, এটা হৈছে দানা, এটা হৈছে সেউজীয়া ঘাঁহ,
1: হয়
2: আৰু শুকান খেৰ।
1: হয়
2: এই গাখীৰতী গাইজনীক খোৱাবৰ কাৰণে এটা হিচাপ এটা আছে যে গাখীৰতী গাইজনীয়ে কিমান পৰিমাণৰ গাখীৰ দিছে। এতিয়া 2টা পৰ্যায়ত হয়, এটা হৈছে মেইনটেনেঞ্চ বুলি কোৱা যায়, এটা হৈছে প্ৰডাকশ্যন, এটা হৈছে জাষ্ট ভৰণ পোষণৰ বাবে আৰু এটা উৎপাদনৰ কাৰণে। গতিকে দুজনী গাই যদি আমি তুলনা কৰোঁ, তেতিয়া ওজন যদি দুইজনীৰ সমান, এজনীয়ে গাখীৰ দি আছে, এজনীয়ে গাখীৰ দিয়া নাই, গতিকে ভৰণ পোষণৰ কাৰণে পৰিমাণটো একেই হ'ব। কিন্তু ইজনী গাই গৰুৱে যিহেতু অলপ বেছি গাখীৰ দি আছে, সেই গাখীৰ দিয়া গাইজনীক এটা ওপৰঞ্চি দানা খুৱাব লাগিব। এতিয়া এই হিচাপটো কৰিবলৈ গ'লে প্ৰতি 1 লিটাৰ গাখীৰৰ কাৰণে 300 গ্ৰাম ওপৰঞ্চি দানা দিব লাগে ইজনী গাইতকৈ। গতিকে
1: গাখীৰতী
2: গাইজনী

0: বেছিকৈ দিব লাগে।
1: হয়,
0: গতিকে এটা হিচাপ এটা আছে যে আমি যদি চাওঁ এজনী গাই গৰুৱে যদি দিনে 6-7 লিটাৰ যদি গাখীৰ দিছে, তেতিয়াহ'লে আমি দানা দিব লাগিব অতি কমেও 3-3.5 কেজি, আৰু ড্ৰাই ফডাৰ যিটো শুকান খেৰ বুলি কোৱা যায় সেই খেৰটো আমি দিব লাগিব 6 কেজি, আৰু সেউজীয়া ঘাঁহ নাইবা সেউজীয়া গছৰ পাত আমি অতি কমে 20-25 কেজি দিব লাগিব। এটা হিচাপ এটা আছে গাইজনীৰ কিমানখিনি কেপাচিটি আছে হজম কৰাৰ। গতিকে এজনী 100 কেজি যদি আমি ধৰা যায়, 100 কেজি ওজনৰ গাইজনীৰ কাৰণে আমি 5 কেজি কেঁচা ঘাঁহ, 1 কেজি দানা আৰু তাত 1 কেজি খেৰ, এইকেইটা দিলে আমাৰ ফুলফিল হ'ব গাইজনীৰ
1: ৰিকুৱাৰমেণ্টটো।
0: দৈনিক দৈনিক খাদ্য, এতিয়া এই খাদ্যখিনি আপুনি 24 আৱাৰৰ ভিতৰত খুৱাব লাগে, সাধাৰণতে 2 বা 3 বাৰ খুৱাব লাগে। গতিকে এই একেখিনি পৰিমাণ আমি ভাগ ভাগ কৰি আমি যদি এবাৰ ৰাতিপুৱা খুৱাওঁ, এটা যদি আমি দুপৰীয়া খুৱাওঁ, আৰু এভাগ সাধাৰণতে সন্ধিয়া যদি আগে আগে ৰাতি আগে আগে যদি আমি খুৱাই দিওঁ, তেতিয়াহ'লে গাই গৰুজনীৰ ৰিকুৱাৰমেণ্ট যিটো প্ৰয়োজনীয় যিটো উপাদান সেই উপাদানখিনি পাই যায়, আৰু তেতিয়া আশানুৰূপ ফল আমি আশা কৰিব পাৰোঁ গাইজনীৰ।
1: হয়, এইখিনি আপুনি গাখীৰ দি গাইৰ কথা ক'লে, পোৱালিক কি খুৱাব লাগে?
0: পোৱালিৰ কাৰণেও নিৰ্দিষ্ট পৰিমাণৰ এটা দানা আছে, আমি কওঁ কাপ ষ্টাৰ্টাৰ দানা, মানে আৰম্ভণিৰ দানা, কাপ গ্ৰোৱাৰ দানা, বৰ্ধমান অৱস্থাৰ দানা আৰু মেচিয়ৰ মানে প্ৰাপ্তবয়স্কৰ কাৰণে দানা। এতিয়া আমাক আৰম্ভণিতে যিহেতু পোৱালিটো গঠন হয়, ডাঙৰ হয়, গতিকে আমাৰ দানাটোত সেউজীয়া ঘাঁহ যিহেতু খাব নোৱাৰে একদম আৰম্ভণিতে, খুব কম পৰিমাণে খাব, আমাৰ দানাটো অতি ইম্পৰ্টেণ্ট। আৰু এই দানাটো আমি বনাবলৈ যাওঁতে বিভিন্ন উপাদান আমাৰ দিব লাগিব, যে শক্তিদায়ক উপাদান আৰু প্ৰটিন থকা উপাদান। এতিয়া এই শক্তিদায়ক উপাদানবিলাকৰ ভিতৰত আমাৰ মাকৈ বা চাউলৰ মল, এই দুটা অতি উত্তম। আৰু প্ৰটিন নাচ খাদ্য বুলি ক'বলৈ গ'লে আমি আমাৰ বিভিন্ন খলি হৈ আৰু ধৰি লওক বাদামৰ খলি হয়, সৰিয়হৰ পৰা যিটো সৰিয়হৰ খলি হয় এই খলি হৈ, আৰু চয়াবিনৰ খলি হৈ,
1: এই তিনিবিধৰ পশুৰ খাদ্যত সকলোতে ব্যৱহাৰ কৰিব পাৰি।
0: এই চয়াবিনটো সাধাৰণতে পশুৰ খাদ্যৰ কাৰণে এটা উপযোগী খাদ্য, উপযোগী প্ৰটিনাচ খাদ্য, কিন্তু দামটো অলপ বেছি কাৰণে খাদ্যত বেছিকৈ দিব পৰা নাযায় যিহেতু দামটো অলপ বেছি। কিন্তু সকলো ষ্টেজৰ সকলো পৰ্যায়ৰ পশুক, আমি গৰু হওক, গাহৰি, চৰাই চিৰিকৰি চবকে আমি এই চয়াবিন কেকটো আমি বা চয়াবিন মিল্কটো আমি দিব পাৰোঁ। গতিকে আৰম্ভণিতে আমাৰ দানাটোত প্ৰটিনৰ পৰিমাণ বেছি থাকিব লাগিব, সাধাৰণতে 20% প্ৰটিন, শতকৰা 20% প্ৰটিন থাকিব লাগিব, আৰু শতকৰা 75% শক্তিদায়ক এনাৰ্জি বুলি কওঁ শক্তি থাকিব লাগিব। গতিকে এইটো বনোৱা যায় স্পেচিফিকেলি আমি বনাওঁ, আৰু সেইটোক আমি কাপ ষ্টাৰ্টাৰ বুলি কওঁ। আৰু পৰ্যায়ক্ৰমে প্ৰটিনৰ পৰিমাণটো কমি আহে, যিহেতু লাহে লাহে প্ৰটিনৰ পৰিমাণটো গঠনটো লাহে লাহে কমি যায়, সেইকাৰণে প্ৰটিনৰ পৰিমাণটো আমি কমাই দিওঁ। কিন্তু যেতিয়া আকৌ গাইজনী প্ৰডাকশ্যন আৰম্ভ কৰিব, উৎপাদন আৰম্ভ কৰিব, তেতিয়া আমি আকৌ সেই প্ৰটিনৰ পৰিমাণটো আমি বঢ়াই দিব লাগিব, কিয়নো গাখীৰ উৎপাদনৰ কাৰণে প্ৰটিনটো অতি দৰকাৰী।
1: হয় হয়, আপোনালোক দুয়োজনৰে পৰা আমি আজি বানপানীৰ সময়ত পশুৰ খাদ্যৰ যতন লগতে আমাৰ যিখিনি বেমাৰ আজাৰ আছে, ৰোগ নিৰাময়ৰ কাৰণে যিখিনি আমি সাৱধানতা ল'ব লাগে বা ৰোগ হ'লে আমি কেনেধৰণৰ ব্যৱস্থা ল'ব লাগে সকলোখিনি আমি গম পালোঁ। আমাৰ কৃষকসকলে নিশ্চয় এই অনুষ্ঠানটো শুনি উপকৃত হ'ব। আপোনালোক দুয়োজনকে ধন্যবাদ জনাইছোঁ।
0: ধন্যবাদ।
2: ধন্যবাদ। পশুৰ পুষ্টি পৰিচৰ্যা আৰু ৰোগ নিৰাময় এই সম্পৰ্কে আলোচনাটি শুনিলে। আলোচনাটিত অংশগ্ৰহণ কৰিলে ডক্টৰ ৰবীন ভূঞা আৰু ডক্টৰ দিতুল বৰ্মনে। আলোচনাটিৰ আঁত ধৰিলে কৃতাঞ্জলি বৰ্মনে।
3: অনুষ্ঠানত এইবাৰ শুনক কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি শিতানত আদৰ্শ খেতিয়ক বিপুল হালৰ সৈতে সাক্ষাৎকাৰ। তেখেতৰ সৈতে কথা পাতিছে শিখামণি দত্তই।
4: নমস্কাৰ বিপুল হালৈ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আপুনি এজন আদৰ্শ খেতিয়ক, আপোনাৰ কৃষি কাৰ্যৰ লগত জড়িত হোৱা কিমান দিন হ'ল?
5: মই সৰুৰ পৰাই আচলতে কৃষি কাৰ্যত জড়িত, হালৰ মুঠি ধৰিব পৰাৰ পৰাই মই আচলতে কৃষি কাৰ্যৰ লগত মই জড়িত। কিন্তু একদম মই অতপ্ৰত হৈছোঁ, বিজনেছ হিচাপত আৰম্ভ কৰিব লগা হ'ল 2001ৰ পৰাই, বহুত ভালকৈ জড়িত হৈছোঁ আৰু।
4: 2001ৰ পৰা 2026লৈ আপোনাৰ 25 বছৰীয়া এটা যাত্ৰা, বহুত দীঘলীয়া এটা যাত্ৰা, গতিকে অভিজ্ঞতাৰে সমৃদ্ধ। আপুনি প্ৰধানকৈ কি খেতি কৰে?
5: এতিয়া 2001ত মই খেতিটোত আৰম্ভ কৰি প্ৰথমতে আমি আচলতে কলৰ বাগান কৰিছিলোঁ, তাৰপিছত সেনেকুৱাকৈ যাই আৰু বেলেগ বেলেগ খেতি কৰি আছোঁ। তাৰপিছত আমি এটা গোট কৰিলোঁ, চেল্ফ হেল্প গ্ৰুপ এটা কৰিলোঁ। সেই চেল্ফ হেল্প গ্ৰুপ কৰি পেলাই আমি 5 জন ছোৱালী লগ হৈ আমি এনেকুৱাকৈ আগবাঢ়ি যাই যায়

0: তাৰপিছত আমি 2012-ত এটা জেগাত তাৰমানে প্ৰায় 100-150 বিঘা মাটি পৰি আছিল, পৰি আছিল নদীৰ পাৰত, পাগল দিয়া নদীৰ পাৰত। তাৰপিছত আমি সেই মই বাকী 4জনক লগ ল'লোঁ, মোৰ লগত সেই মাটিখিনি আমি চুক্তি কৰি লৈ 15 বছৰত লিজত লৈছোঁ। লৈ আমি প্ৰথম অলপ জিকা বা কিবা ভেন্দি এনেকুৱাকৈ মানে মানে কিবা কাৰণে খেতি আৰম্ভ কৰিলোঁ আৰু। তাৰপিছত আমি ৰঙালাও খেতি কৰি চালোঁ আমি 2 বিঘা মাটিত। যি ৰঙালাওটো খেতি যেতিয়া কৰি চালোঁ, সেই ৰঙালাওটো 2 বিঘা মাটিত প্ৰায় 70,000-80,000 টকা আমি পালোঁ। তেতিয়া আমাৰ ভাব হ'ল যি এনে এনে কথা, গতিকে আমি কম দিনৰ ভিতৰত কম লেবাৰত প্ৰডাকশ্যন পাই বা পইচাটো ৰিটাৰ্ণ পাই যি ৰঙালাওৰ খেতিতে আমি সেইটো প্ৰমাণ পালোঁ। তাৰপিছত আমি গোটাই 80-90 বিঘা মাটি আমি গোটাই ৰঙালাও কৰি দিলোঁ।
1: 80-90 বিঘা
0: মাটি আমি ৰঙালাও কৰি দিলোঁ আৰু ৰঙালাওত আমি প্ৰত্যেক বছৰত প্ৰায় 23-24 লাখ টকা বা 25 লাখ টকালৈকেও আমি আমি ৰঙালাওৰ খেতি আমি পাইছোঁ। আৰু বেলেগ বেলেগ আছে আৰু আমাৰ আমাৰ পানীলাও আছে, মধুৰিয়াম লগাইছোঁ, লেচু খেতিৰে তেজপুৰৰ যিটো লেচু আছে, তেজপুৰৰ খেতি লেচুটোও আমি লগাইছোঁ, সেইটোও লাগিছে। বেলেগ বেলেগ খেতি আছে কম বেছি পৰিমাণে, বা তাৰপিছত আমি সৰিয়হ কৰিছোঁ, গতিকে সেনেকুৱাকৈ আগবাঢ়ি যাই আছোঁ আৰু।
1: 80-90 বিঘা মাটিত ৰঙালাওটো বহু পৰিমাণে উৎপাদন হয়,
0: বহু পৰিমাণে হয়।
1: ইমান বৃহৎ পৰিমাণৰ ৰঙালাওৰ বজাৰখন ক'ত?
0: বজাৰখন আমাৰ লোকেল বজাৰত যায় নাজানো হয়, কম যায়। বাকী আগৰতলা, ত্ৰিপুৰা বা দিল্লী এনেকুৱা জেগাত আমাৰ দিয়া গৈছে, বা খাৰুপেটীয়াত, আমি খাৰুপেটীয়াত আমি ৰঙালাও বা বৰপেটা ৰ'দতো দিওঁ, তাৰপৰা আৰু বেলেগ বেলেগ জেগাত বজাৰত গুচি যায়,
1: বাহিৰলৈ
0: বাহিৰলৈ যাওঁ, বাহিৰলৈ যায়। আমি ডাইৰেক্ট কৰা নাই, কিন্তু বেলেগে আমাৰ যিখিনি মানে মাজৰ মানুহ আছে তেখেতসকলে আমাৰ দিল্লী বা আগৰতলা ত্ৰিপুৰাত দিয়া আমি একদম গম পাইছোঁ আৰু।
1: ৰঙালাওৰ বাহিৰেও বাকী যিখিনি খেতি বাতিৰ কথা ক'লে, সেইখিনিও আপোনালোকৰ স্থানীয় বজাৰতে বিক্ৰী কৰে?
0: ৰঙালাও বা ৰঙালাওক বাদে যিখিনি পানীলাও বা আমাৰ মধুৰিয়াম লগাইছোঁ, লেচু লগাইছোঁ, বা আৰু বিভিন্ন ধৰণৰ কিছু সৰু কম বেছি পৰিমাণে বেলেগ বেলেগ খেতি লগাওঁ, তিয়ঁহ, সেইবিলাক আমাৰ কিন্তু আমাৰ লোকেল বজাৰতে যায়, সেইটো আমাৰ বাহিৰত যোৱাকৈ আমাৰ হেৰি হোৱা নাই, কিন্তু হিউজমানটো আমাৰ ৰঙালাওৱে
1: হয়। আপুনি প্ৰসংগক্ৰমে KVK-ৰ কথা উল্লেখ কৰিলে, গতিকে প্ৰশিক্ষণ নিশ্চয় লৈছে,
0: লৈছোঁ,
1: প্ৰশিক্ষণৰ বিষয়ে অলপ কওকচোন।
0: আমাৰ প্ৰথমতে আমাৰ KVK আৰু এগ্ৰিকালচাৰ আমি নাম ল'ব লাগিব, কাৰণ তেখেতসকলৰ দিহা পৰামৰ্শ, আমি কিবা আঁচনি পাওঁ নাপাওঁ সেইটো বেলেগ, কিন্তু যিখিনি দিহা দিছে সেইখিনি আমাৰ তাৰমানে লাখ টকাৰ ওপৰত দিয়া, তাৰমানে এগ্ৰিকালচাৰৰ মানুহখিনি আমাক মাটিখিনি ল'ব দিলে, আমি মাটিখিনি লোৱাৰ পিছত সেই মাটিখিনিতে আমি খেতি কৰিছোঁ। গতিকে সেইটোৱে আমি এটা আমাৰ মানে ডিপাৰ্টমেণ্টক আমি এটা বহুত ধন্যবাদ দিছোঁ আৰু, যে আমাক যে সহায় কৰিছে। আৰু বা বিভিন্ন হেৰিত আমাক যেতিয়া পোক পৰুৱা বা কিবা কাৰণে বেমাৰ আজাৰ হ'লে গোটেইখিনি মানুহ আমি মানে সহজতে পাওঁ আৰু, পাওঁ। ট্ৰেইনিং আমি বাহিৰত বহুত লৈছোঁ, মানে মানে আমাৰ অসমতো লৈছোঁ আৰু, যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি বা বেলেগ বেলেগ জেগাতো লৈছোঁ আমি, কিন্তু তাৰপিছত জলগাঁও, মহাৰাষ্ট্ৰ জলগাঁও, তাতে এটা ড্ৰিপ ইৰিগেশ্যনৰ কলৰ খেতি কেনেকুৱাকৈ ড্ৰিপ ইৰিগেশ্যন কৰি কৰিব পাৰি, সেইটো কাৰণে আমাক বাহিৰত লৈ গৈছিল এগ্ৰিকালচাৰ অফিচৰ পৰা। তাৰপিছত আমি পাঞ্জাৱত গৈছোঁ, কেলকাতা গৈছোঁ, বা বেলেগ বেলেগ জেগাত বহুত গৈছোঁ। তাতকৈ আৰু ইণ্টাৰেষ্টিং কথা আৰু মোৰ জীৱনৰ এটা বিৰাট মই সাফল্য হওঁ বুলি, মই খেতি কৰি সাফল্য হওঁ বুলি মই ভাবিছোঁ, তাৰমানে মই পুৰস্কাৰো পাইছোঁ। মানে 2017-ত বেষ্ট কমিউনিটি একশ্যন এৱাৰ্ড দিলে, 2020-ত জগজীৱন ৰাম অভিনৱ কিষাণ পুৰস্কাৰ যিটো নৰ্থ ইষ্টৰ হেৰি সেইটোও পাইছোঁ মই। বাকী নাট্য সন্মিলনে দিছে, কৃষক ৰত্ন বঁটা দিছে, বেলেগ বেলেগ অনুষ্ঠানবিলাকে দিছে আৰু। জীৱনৰ এটা অভিজ্ঞতা, মই মানে যিখন ইণ্ডিয়াৰ ডেৰাডুনৰ যিখন মচুৰী IAS একাডেমি আছে, সেই IAS একাডেমিত 183 জন IAS অফিচাৰক মোৰ জীৱনৰ অভিজ্ঞতা কোৱাৰ কাৰণে তেখেতসকলে নিমন্ত্ৰণ দিছিল, আৰু সেইটো 2021-ত মোক তাৰমানে এইটো ফ্লাইটত তেখেতসকলে টিকেট আপ ডাউন গোটাই ফ্ৰী কৰি, আৰু মানে মই 183 জন IAS অফিচাৰক মই এটা ক্লাছ দিছোঁ। চাকৰি বা হেৰি কৰিলে মই সিমান আচলতে সেনেকৈ সুবিধা মই নাপালোঁ।
1: আপোনাৰ এই দীঘলীয়া যাত্ৰাত চৰকাৰী সাহায্য কি কি লাভ কৰিছে?
0: চৰকাৰী সাহায্য আমাৰ যিখিনি নিয়মত পৰে আমি সেইখিনি পাওঁ, যি আমাক এখন ট্ৰেক্টৰ, পাৱাৰ টিলাৰ সেইবিলাক আমি পাইছোঁৱেই, বা যিখিনি ধৰক আমাৰ বীজ, সেইখিনি বীজ বা সেইখিনি হেৰি আমি গোটেই চৰকাৰে আমাক যোগান ধৰিছে। কিন্তু ডিপাৰ্টমেণ্টটোৱে হেল্প কৰিব আপুনি নিশ্চয়, যেতিয়া খেতিখিনি আপুনি ধুনীয়াকৈ কৰিব ডিপাৰ্টমেণ্টক আমি দোষ নিদিওঁ। ধৰক আমি কলৰ বাগান যেতিয়া কৰিছিলোঁ, আমি কলৰ আমাক হয়তো পুলিটো দিছিল চৰকাৰে, গতিকে সেইখিনি কল কৰি পেলাই আমি তাৰ প্ৰডাকশ্যন পাইছোঁ আমি, বা কলপুলিখিনি আমি বিক্ৰী কৰি পইচা পাইছোঁ। তাৰপিছত আমাৰ ধৰক যিখিনি আমাৰ ধৰক মধুৰিয়ামৰ পুলি আমাক লখপুৰ হৰ্টিকালচাৰ কলেজ তেখেতসকলে মধুৰিয়ামৰ পুলিখিনি যোগান ধৰিছে, সেইখিনি পাইছোঁ। বা ডিপাৰ্টমেণ্টত ধৰক আমি ৰঙালাও গুটি, এটা আত্মা বোলা স্কীম আছে, সেই আত্মা স্কীমত তাৰমানে আমাক ৰঙালাও গুটি প্ৰায়

0: 30-40 বিঘা মাটি আমাক ৰঙালাও খেতি কৰাৰ কাৰণে তেখেতসকলে মানে গোটাই 20-22 এইখিনি যোগান ধৰিছে।
1: মানে কৃষকসকল যেতিয়া নিজে আগবাঢ়ি যায়
0: অঁ
1: তেতিয়া চৰকাৰৰ পৰা গোটেইখিনি সুবিধা
0: আমাক
1: লাভ কৰিব
0: ক'লোতো মই
1: পাৰে।
0: এখোজ দিব লগা হ'লে আপুনি এখোজ দিলে তেতিয়াই হৈ যায়।
1: আপুনি যিহেতু বহু কেইবিধ খেতিৰ লগত জড়িত, গতিকে আপোনাৰ উপাৰ্জন কেনেকুৱা আমাৰ শ্ৰোতাসকলে জানিলে নিশ্চয় ভাল পাব।
0: আমি ৰঙালাওৰ পৰা এবাৰ বছৰত 23-24 লাখ টকা আমি বছৰত পাওঁ, পানীলাও পাওঁ ক'ৰবাত 2 লাখ টকা পাওঁ, বা আমি বিভিন্ন আৰু খেতি বা সৰিয়হ বা এনেকুৱাকৈ পাওঁ। এটা পৰিয়াল পুহিব লগা হ'লে যিখিনি আমাৰ হেৰি একোটা মানুহৰ মানে সুন্দৰ কৰি তাৰমানে খৰচ পৰা যায় 4-5 লাখ টকা, এইটো একদম ইজি হৈ যায়। 5 লাখ টকাটো আপুনি ইজি ল'ব পাৰে। তো এটা ইণ্টাৰেষ্টিং, আমি নিজে চলাৰ উপৰিও আমাৰ তাতে আৰু 10-15 জন লেবাৰ, তাতে আমাৰ ধৰক এখন 2020-ত আমি এখন এগ্ৰি ৰিজৰ্ট আৰম্ভ কৰিছোঁ। 1 বিঘা মাটিত এনে খেতি কৰিলে 50,000 টকা পাব পাৰি, আৰু 1 বিঘা মাটিত প্ৰায় 8-10 লাখ টকা পাব পাৰি ৰিজৰ্ট কৰিলে। আগলাডিয়া ৰিজৰ্ট বুলি ক'লে এখন নাম দিলোঁ, সেই ৰিজৰ্টৰ লগত আমাৰ 4-5 জন মানুহ জড়িত, আৰু খেতিৰ নামতো আমাৰ ধৰক 12-14 জন জড়িত, প্ৰায় 20টা ফেমিলি, 20-22টা ফেমিলি তাৰমানে তাতে আমি পোহপাল গৈছোঁ, বা আমাৰ নিজৰ লগতে আমি আৰু 4জনক যে ভাত দিছোঁ,
1: হয়
0: সেইটো এটা আমাৰ
1: খুব ডাঙৰ
0: প্লাছ
1: কথা।
0: ডাঙৰ কথা।
1: হয়, আৰু নদীৰ পাৰত খেতি কৰা বা নদীৰ পাৰত ৰিজৰ্ট খোলা সেইটোও এটা চাগে যোগাত্মক দিশ আছে
0: অঁ জগত
1: নহয়
0: মকা, কাৰণ সেইবিলাক মাটি এতিয়াও আপুনি গম গ'লে গম পাব বহুত মাটি পৰি আছে, আৰু বহুত মাটি খেতিটো আৰম্ভ হৈছে। আমাৰ আমাক দেখা দেখা দেখি বাকী আৰু বেলেগ বেলেগ খেতিয়কে কিন্তু বহুত দেখা ল'ৰা কিন্তু খেতিৰ পিনে আগ্ৰহী হৈছে।
1: আগ্ৰহী হৈছে, আপুনি আদৰ্শ হৈছে সেই ক্ষেত্ৰত
0: অঁ
1: সমাজৰ, যে আপোনাক দেখি আৰু আন 10জন খেতিয়ক ওলাই আহিছে।
0: ওলাই আহিছে।
1: হয়, আপুনি 2001-ৰ পৰা 2026 এই দীঘলীয়া যাত্ৰাত আপুনি আৰম্ভণিৰ পৰা এতিয়ালৈকে কৃষি ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন দেখা পাইছে বাৰু?
0: পৰিৱৰ্তন আমি যথেষ্ট পৰিৱৰ্তন দেখা পাইছোঁ, বতৰৰ পৰিৱৰ্তনটো আমি যথেষ্ট পৰিৱৰ্তন পাইছোঁ। এইবাৰে আমাৰ এনেকুৱা হৈছে যে ৰ'দৰ যিটো তাপ সেইটোৰে বহুত বৃদ্ধি হৈছে,
1: হয়,
0: গতিকে সেইটোৰ কাৰণে আমাৰ খেতিখালৰ ক্ষতি হয়। বতৰৰ চেঞ্জটো কমপ্লিট হৈছে কিন্তু, গতিকে আমি খেতিয়কখিনিও সজাগ হ'ব লাগিব। সা সুবিধাৰ ক্ষেত্ৰত আগতে কিছুমান বীজ আমি মানে সময়মতে নাপাওঁ, সেইটো এটা অসুবিধা হৈছিল আমাৰ। এতিয়া কিন্তু খেতিয়কৰ মানে ইচ্ছাৰ ওপৰত হেৰি কৰি পেলাই চৰকাৰে কিন্তু এটা ভাল পদক্ষেপ লৈছে, বীজবিলাক দিছে যে কোৱালিটি থকা বীজ দিছে, যে মই যিটো কৰোঁ, যিটো মই ৰঙালাও এইবাৰে আমাক আত্মাৰ পৰাই দিছে, যে আত্মাৰ পৰা আমি কি বীজ কৰোঁ আমাক সেইটো আগতে সুধি লৈছে। সেইটোৰ কাৰণে মই চৰকাৰক ধন্যবাদ দিছোঁ।
1: আপোনাৰ বহু পৰিমাণৰ খেতি মাটি পাগলাদিয়াৰ পাৰতে আছে?
0: পাগলদিয়াৰ পাৰতো আছে, মোৰ নিজৰ মানে খেতি আছে মোৰ, আমাৰ সেইটো মানে নিজৰ ঘৰৰ, সেইটো মানে ঘৰৰ ধান খেতিটো মোৰ বেছি আছে, 15 বিঘা মাটি ধান খেতি কৰোঁ। পাগলদিয়াৰ পাৰৰ মাটিটো অলপ পলসুৱা, আৰু মানে ৰ'দ একদিন বা দুদিন ৰ'দ দিলে আমি খেতিটো নেক্সট আৰম্ভ কৰোঁ। এতিয়া আমি ৰঙালাও যিটো লগাইছোঁ সেইটো আপুনি বিশ্বাস কৰিব নোৱাৰে, ৰঙালাও আমি জুলাইৰ 22-20 তাৰিখৰ পৰা আমি লগাইছোঁ, কিন্তু জুলাই মাহতো বহুত বৰষুণ থাকে, গতিকে আমি নদীৰ পাগলদিয়াৰ পাৰ মানে পাৰৰ মেলিহে লগাইছোঁ আমি।
1: বানপানীৰ সমস্যা নাই নেকি?
0: বানপানী আমি তাতে আজি 2018-ত একবাৰ উঠিছিল, আৰু বানপানী হ'লে কিন্তু এটা লাভো আছে, বানপানী হোৱাৰ পিছত যিটো পলস পেলাই থৈ যায়
1: সেইটো বহুত,
0: সেইটোৰ কাৰণে মাটিটো আৰু তাৰমানে আৰু কেইবছৰমানৰ আয়ুসটো বাঢ়াই দিয়ে।
1: হয় হয়, মানে মাটিৰ যিটো গুণগত মান সেইটো বানপানীয়ে বঢ়াই থৈ গৈছে,
0: সেইটো বঢ়াই থৈ যায়।
1: হয়
0: হয়, বেয়াও হয় কিন্তু ভালো কৰিছে,
1: ভালো কৰি যায়,
0: ভালো কৰিছে।
2: কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি শিতানত আদৰ্শ খেতিয়ক বিপুল হালৈৰ সৈতে সাক্ষাৎকাৰটি শুনিলে। তেখেতৰ সৈতে কথা পাতিলে শিখামণি দত্তই। প্ৰধানমন্ত্ৰী কিষাণ।

0: ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা উপযুক্ত তথা সঠিক সময় অক্টোবৰ মাহৰ মাজভাগলৈ। মাকৈ খেতিৰ বাবে খেতিয়কসকলে পানী জমা নোহোৱা বালিচহীয়া মাটিহে নিৰ্বাচন কৰিব। যিসকল খেতিয়কে আগতীয়াকৈ শীতকালীন শাক পাচলিৰ বীজ বীজতলিত পেলাইছে তাত জেলুকা লগা বেমাৰ দেখা দিব পাৰে। ইয়াৰ পৰা ৰক্ষা পাবলৈ বীজতলি ভালকৈ শুকাই ল'ব লাগে। বৰ্তমান মাটিত যথেষ্ট আৰ্দ্ৰতা আছে সেয়েহে ফুলকবিৰ বীজ সিঁচা কাৰ্য অব্যাহত ৰাখিব পাৰে। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কৃষকসকলে শালি ধানৰ মণি ধৰা সময়ত শস্যৰ প্ৰতি বিশেষ যত্ন ল'ব। অনুকূল বতৰৰ বাবে শালি ধানত বিভিন্ন পোক পতংগৰ সংখ্যা বৃদ্ধি পাব পাৰে সেয়েহে কৃষকসকলে পোখা ওলোৱা পৰ্যায়ত ধাননি পথাৰসমূহ নিয়মীয়াকৈ নিৰীক্ষণ কৰি থাকিব। মাটিমাহ আৰু মগুমাহৰ বীজ 30 ছেপ্টেম্বৰলৈকে পথাৰত সিঁচিব পাৰিব। কৃষকসকলে এতিয়াৰে পৰা মূলা বীজ সিঁচা আৰম্ভ কৰিব পাৰে। বিশেষকৈ আগতীয়া জাতৰ মূলাৰ বাবে ছেপ্টেম্বৰ মাহ বীজ সিঁচাৰ বাবে উপযুক্ত সময়। শীতকালীন শস্যৰ বাবে ছেপ্টেম্বৰ অক্টোবৰ মাহ বেঙেনাৰ পুলি ৰোপণৰ বাবে উপযুক্ত সময়। অনুমোদিত দীঘলীয়া বেঙেনাৰ জাতসমূহ পুছা পাৰ্পল ক্লাষ্টাৰ, বৰবেঙেনা BW R34, পুছা ক্ৰান্তি আৰু পুছা পাৰ্পল লং। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে মণি ধৰাৰ অৱস্থাত থকা শালি ধানৰ খেতিডৰাত ইউৰিয়া সাৰ টপ ড্ৰেছিং কৰাৰ ব্যৱস্থা কৰক। শালি ধানৰ খেতিত সুৰপোকৰ আক্ৰমণৰ প্ৰতিষেধক ব্যৱস্থা হিচাপে কৃষকসকলে সময়ে সময়ে খেতিডৰা নিৰীক্ষণ কৰি পোক পলুবোৰ সংগ্ৰহ কৰি ধ্বংস কৰি দিয়াৰ লগতে খেতিত হাঁহ মেলি দিয়াৰ ব্যৱস্থাও কৰিব পাৰে। আগতীয়া মূলাৰ জাত যেনে পোচা দেশী, পোচা চেটকী, পোচা হিমানী আদি মূল পথাৰত সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা কাৰ্য উপযুক্ত তথা সঠিক সময় হ'ল ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা অক্টোবৰ মাহৰ মাজভাগ। নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত চপাব পৰাকৈ ফুলকবিৰ খেতি কৰিবৰ বাবে কৃষকসকলে এই সপ্তাহৰ পৰাই মধ্যমীয়া জাতৰ বীজ ফৰকাল বতৰ চাই নাৰ্চাৰীত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। শীতকালীন পাচলি খেতি, মূলা, গাজৰ খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব পাৰে। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কুঁহিয়াৰৰ শস্যখিনি বৰ্তমান যিহেতু মুখ্য বৃদ্ধিৰ পৰ্যায়ত আছে গতিকে খেতিয়কসকলে কুঁহিয়াৰ গছৰ বৃদ্ধিৰ সময়ছোৱাত পুৰণি আৰু শুকান পাতবোৰ আঁতৰাই দিব পাৰে। কুঁহিয়াৰ গছবোৰ হালি পৰা বা ভাঙি পৰাৰ পৰা ৰক্ষা কৰিবলৈ 3-4 জোপা কুঁহিয়াৰ গছ সিহঁতৰ পাতৰ দ্বাৰা একেলগে বান্ধি যান্ত্ৰিক আধাৰ দিয়াৰ পৰামৰ্শ দিয়া হ'ল। তামোল আৰু নাৰিকল গছত সিহঁতৰ বয়স অনুসৰি দ্বিতীয় কিস্তি সাৰ প্ৰয়োগ কৰা উচিত। ৰবি মাকৈ সিঁচাৰ বাবে ছেপ্টেম্বৰৰ মাজভাগৰ পৰা অক্টোবৰৰ মাজভাগলৈকে আটাইতকৈ উপযুক্ত সময়। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ
1: ইমানেই।
2: পক্ষিয়ো
1: সে তো হাম খেত কো বচা লেতে হ্যাঁ পর ইন ঘাতক রসায়নো সে কেসে বচায়ে
2: মতলব
1: দেখ বেটা তু জো ইয়ে অন্ধাধুন রসায়ন মিলাতা হ্যায় না মিট্টি কি সেহত বিগড়নে লগি হ্যায় অর জব মাটি হি কমজোর পড় জায়েগি তো উপজ কেসে সেহতমন্দ হোগি হ্যায় আরে পহলে এসা নাই থা পুছনা আপনে বড়ে বুজুর্গো সে কেসে ফসল লহলাতি থি শুদ্ধতা ঝলকতি থি হ্যাঁ মাটি ভি তন্দুরুস্ত অর লোক রে পহলি ওয়ালি বাত কা
2: परम तो सब यही डाले हैं।
1: सब नहीं, आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं और चखम और उपज की कीमत भी बेहतर पा रहे हैं।
2: सच है
1: रे बेटे, एक्सपीरियंस से बता रहे हैं, धूप में बाल सफेद नहीं किए हैं।
2: ठीक है भाई, मैं भी आज से जैविक खेती शुरू करूँगा।
3: माटी से प्रेम की परम्परा है परम्परागत खेती।
0: पासोली और माह जातीय शस्यर शेहतिया बजार दर। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 3,500 টকাৰ পৰা 4,000 টকা, তিতা কেৰেলা 3,000 টকাৰ পৰা 4,000 টকা, তিয়ঁহ 3,000 টকাৰ পৰা 3,500 টকা, বিলাহী 3,500 টকাৰ পৰা 5,000 টকা, ৰঙালাও 1,500 টকাৰ পৰা 2,000 টকা, অমিতাৰ দৰ প্ৰতি কুইণ্টলত 1,600 টকাৰ পৰা 2,500 টকাৰ ভিতৰত, গাজৰ 8,000 টকাৰ পৰা 9,500 টকাৰ ভিতৰত, জলকীয়া 5,000 টকাৰ পৰা 6,000 টকাৰ ভিতৰত, কোমোৰা 1,500 টকাৰ পৰা 2,000 টকাৰ ভিতৰত, জিকাৰ দৰ প্ৰতি কুইণ্টলত 3,000 টকাৰ পৰা 4,000 টকা, ভোল 2,600 টকাৰ পৰা 3,500 টকা, মূলা 1,800 টকাৰ পৰা 2,800 টকা, বন্ধাকবি 2,500 টকাৰ পৰা 3,500 টকা, ফুলকবি 6,000 টকাৰ পৰা 7,000 টকা, স্কোৱাছ

আলুৰ প্ৰতি কুইণ্টলত 1,000 টকাৰ পৰা 2,000 টকাৰ ভিতৰত, কেপচিকাম 3,500 টকাৰ পৰা 5,000 টকাৰ ভিতৰত, পটল 3,000 টকাৰ পৰা 4,000 টকা, ভেন্দি 3,500 টকাৰ পৰা 4,500 টকা, কচু 3,200 টকাৰ পৰা 4,000 টকা, লাও 2,500 টকাৰ পৰা 3,500 টকা, পালেং শাকৰ দৰ 100 মুঠিত 100 টকা, লেচেৰাৰ দৰ প্ৰতি কুইণ্টলত 4,000 টকাৰ পৰা 5,000 টকাৰ ভিতৰত, নেমুৰ প্ৰতি পোনৰ দৰ 300 টকাৰ পৰা 350 টকাৰ ভিতৰত, পদিনাৰ দৰ 100 মুঠিত 100 টকা, ধনিয়া পাত 75 মুঠিত 100 টকা, ভাতকেৰেলাৰ দৰ প্ৰতি কুইণ্টলত

0: 5,000 টকাৰ ভিতৰত, নেমুৰ প্ৰতিপোনৰ দৰ 300 টকাৰ পৰা 350 টকাৰ ভিতৰত, পদিনাৰ দৰ 100 মুঠিত 100 টকা, ধনিয়া পাত 75 মুঠিত 100 টকা, ভাতকেৰেলাৰ দৰ প্ৰতি কুইণ্টলত 3,500 টকাৰ পৰা 4,500 টকা, সাধাৰণ চাউলৰ প্ৰতি কুইণ্টলৰ দৰ 3,300 টকাৰ পৰা 4,050 টকা, গোমধান 2,400 টকাৰ পৰা 2,500 টকা, গোটা মগু 9,200 টকাৰ পৰা 13,200 টকা, মচুৰ 7,700 টকাৰ পৰা 7,800 টকা, বুট 7,400 টকাৰ পৰা 8,600 টকা, মাটি দাইল 11,200 টকাৰ পৰা 14,800 টকা, মগু দাইলৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 9,400 টকাৰ পৰা 12,000 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল 10,300 টকাৰ পৰা 14,800 টকা, বুট দাইল 7,900 টকাৰ পৰা 8,500 টকা, আলুৰ দৰ প্ৰতি কুইণ্টলত 900 টকাৰ পৰা 1,800 টকাৰ ভিতৰত, পিঁয়াজ 5,200 টকাৰ পৰা 5,800 টকাৰ ভিতৰত, সৰিয়হ 7,000 টকাৰ পৰা 7,200 টকা, তিল 15,000 টকাৰ পৰা 17,000 টকা, ধনিয়া 16,000 টকাৰ পৰা 17,500 টকা, আদাৰ দৰ প্ৰতি কুইণ্টলত 12,000 টকাৰ পৰা 13,000 টকা, শুকান জলকীয়া 21,000 টকাৰ পৰা 21,500 টকা, গুড় প্ৰতি কুইণ্টলৰ দৰ 6,600 টকাৰ পৰা 7,000 টকাৰ ভিতৰত, চেনী 5,000 টকাৰ পৰা 6,600 টকাৰ ভিতৰত, তামোলৰ প্ৰতিপোনৰ দৰ 300 টকাৰ পৰা 400 টকাৰ ভিতৰত, পাণ প্ৰতিকুৰিৰ দৰ 120 টকাৰ পৰা 180 টকাৰ ভিতৰত, 15 কেজিৰ মিঠাতেলৰ টিনৰ শেহতীয়া বজাৰ দৰ 2,250 টকাৰ পৰা 2,480 টকা, 15 কেজিৰ বনস্পতি ঘেঁৰ প্ৰতিটো টিনৰ দৰ 2,300 টকাৰ পৰা 2,340 টকা, আৰু গোমধানৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 3,800 টকাৰ পৰা 4,000 টকা। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই।
1: শ্ৰোতাসকল, আজিৰ কৃষকবাণী আমি ইমানতে সামৰিছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে জন ধন যোজনাৰ অধীনত অসমত 2 কোটিৰো অধিক বেংক একাউণ্ট মুকলি কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠোৱালেৰ খানাপাৰাত সংবাদমেল বিত্তীয় অনিয়মত গ্ৰেপ্তাৰ হোৱা জুবিন গাৰ্গৰ 2 গৰাকী দেহৰক্ষীৰ জামিন মঞ্জুৰ নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ ডিফুত সজাগতা পদযাত্ৰাত অংশ লৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নিচামুক্ত সমাজ গঢ়াৰ সংকল্প ল'বলৈ জনসাধাৰণৰ প্ৰতি আহ্বান আৰু এছিয়ান গেমছৰ মহিলাৰ 4x400 মিটাৰ ৰিলে দৌৰত ভাৰতৰ সোণৰ পদক অৰ্জন। নমস্কাৰ, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা আৰু মোৰ সৈতে আছে অৰুণিমা গোস্বামী। এতিয়া শুনক পিটং বাতৰি। কেন্দ্ৰীয় চৰকাৰৰ জনধন যোজনাৰ অধীনত অসমত 2 কোটিৰো অধিক আৰু সমগ্ৰ দেশত 59 কোটিৰো অধিক বেংক একাউণ্ট খোলা হৈছে। কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ৰামদাস আঠোৱালেই আজি গুৱাহাটী খানাপাৰাত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন উন্নয়নমূলক পদক্ষেপ সন্দৰ্ভত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অসমত প্ৰায় 1,34,00,000 মুদ্ৰা ঋণ প্ৰদান কৰা হৈছে। যুৱক যুৱতীসকলৰ শৈক্ষিক আৰু অৰ্থনৈতিক সবলীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰতি বছৰে সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে সমগ্ৰ দেশত 1 কোটিৰো অধিক যোগ্য অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি ছাত্ৰ ছাত্ৰী জলপানী প্ৰদান কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে জনকল্যাণৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপক প্ৰশংসা কৰে। মন্ত্ৰীগৰাকীয়ে বিভিন্ন জিলাত বৃদ্ধাবাস স্থাপনৰ পৰিকল্পনাকে ধৰি চৰকাৰে গ্ৰহণ কৰা কেতবোৰ কল্যাণমূলক আঁচনি সন্দৰ্ভতো সংবাদমেলত প্ৰকাশ কৰে।
1: হিমন্ত বিশ্ব শর্মা জি হমারে অচ্ছে মিত্র হ্যাঁ, বহুত একটিভ মুখ্যমন্ত্রী হ্যাঁ, আসাম কে ডেভেলপমেন্ট কে লিয়ে বহুত বড়া কাম কিয়া হ্যাঁ, কর ভি রে হ্যাঁ। ইস বক্ত জো বিধানসভা কে চুনাও হুয়ে উসমে 102 সিটি জিত কর ভারতীয় জনতা পার্টি আর এজিপি কে অলায়েন্স কো বহুত বড়ি সফলতা মিলি হ্যাঁ।

0: इसीलिए बहुत सारे जो लोग हैं हमारे कांग्रेस के जो लोकसभा के मेंबर थे देवशीष शर्मा जी, उन्होंने कांग्रेस पार्टी छोड़कर वो अभी बीजेपी में आए हैं और वहां लोकसभा का चुनाव हो रहा है। इस लोकसभा के चुनाव में जो मेरी पार्टी आरपीआई है, ये पार्टियां मेरे पार्टी के तरफ से भी इनका समर्थन है और वो बड़ी अच्छी हुकुम से वो चुनकर आएंगे, ऐसा हमें पूरा विश्वास है।
1: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ সৈতে জড়িত আৰু বিত্তীয় অনিয়মৰ গোচৰত গ্ৰেপ্তাৰ হোৱা শিল্পীগৰাকীৰ দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিন বিশেষ ন্যায়াধীশৰ আদালতে মঞ্জুৰ কৰিছে। আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰত মুখ্যমন্ত্ৰী তদাৰকী কোষে দুয়োজন ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। অৱশ্যে শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰত দেহৰক্ষী দুয়োগৰাকী কাৰাৰুদ্ধ হৈ থাকিব লাগিব। ইপিনে শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃত প্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি আজিও সম্পূৰ্ণ নহল। কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে গোচৰটোৰ পুনৰ শুনানি গ্ৰহণ কৰিব। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। বিজেপি অগপৰ শীৰ্ষ নেতৃত্বই সাহসীয়া মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মৰিগাঁৱৰ গান্ধী ময়দানত দলীয় প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ হৈ প্ৰচাৰ চলায়। সভাত ডঃ শৰ্মাই চৰকাৰে কল্যাণমূলক আঁচনিৰ জৰিয়তে জনসাধাৰণক নিজৰ সম্ভাৱনা পূৰ্ণ ৰূপায়ণত সহায় কৰাৰ কথা উল্লেখ কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে নগাঁৱৰ ৰাইডঙীয়াত প্ৰচাৰ সভাত ভাগ লয়। কংগ্ৰেছ দলৰ নেতাসকলেও দলীয় প্ৰাৰ্থী শিৱমণি বৰাৰ হৈ প্ৰচাৰ চলাই আছে। নাওবৈচাৰ বিধায়ক জয়প্ৰকাশ দাসে আজি সমষ্টিটোৰ কেইবা ঠাইতো শিৱমণি বৰাৰ হৈ প্ৰচাৰ চলায়। এ আই ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজবলেও সমষ্টিটোৰ বিভিন্ন স্থানত প্ৰচাৰ সভাত ভাগ লৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ৰহা, চামগুৰি আৰু লাহৰিঘাট সমষ্টিত এন ডি এ প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ হৈ প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীগৰাকীয়ে এইবাৰ নিৰ্বাচনত বিজেপিৰ ভোট বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে। নগাঁৱত বিজেপি প্ৰাৰ্থী জয়ী হলে 126টা বিধানসভা সমষ্টিত কংগ্ৰেছ নিশ্চিহ্ন হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। একেদৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী হৈ দলৰ নেতা ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈয়ে প্ৰচাৰ চলাইছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোৰ অধীনৰ অঞ্চলসমূহত অহা 6 অক্টোবৰৰ ভোটগ্ৰহণৰ দিনা ৰাজ্য চৰকাৰে ৰাজহুৱা বন্ধ ঘোষণা কৰিছে। সেই অনুসৰি সমষ্টিটোৰ অন্তৰ্গত সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয়, ৰাজহুৱা খণ্ড প্ৰতিষ্ঠান, নগৰীয়া স্থানীয় সংস্থা, শিক্ষানুষ্ঠান, ব্যৱসায়িক আৰু বাণিজ্যিক প্ৰতিষ্ঠান, বেংক, চাহ বাগিচা, উদ্যোগকে ধৰি সকলো কাৰ্যালয়ত অহা 6 অক্টোবৰত ৰাজহুৱা বন্ধ পালন কৰা হ'ব। ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে এটা প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰিছে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
2: নিচামুক্ত ভাৰত সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি কাৰ্বি আংলং জিলাৰ ডিফুত সজাগতামূলক পদযাত্ৰাত অংশগ্ৰহণ কৰে। তেওঁ ঐতিহ্যমণ্ডিত ডিফু ক্লাবত নিচামুক্ত ভাৰত সংকল্প অভিযানৰ অধীনত আয়োজিত এই কাৰ্যসূচীত অংশ লয়। ৰাজ্যপালগৰাকীয়ে কয় যে বিকশিত ভাৰতক পূৰ্ণাংগ ৰূপ দিয়াৰ লগতে ৰাজ্যৰ 10খন জিলাত 17 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰলৈ এই অভিযানৰ অধীনত পদযাত্ৰাৰ আয়োজন কৰা হৈছে। তেওঁ নিচামুক্ত সমাজ গঢ়াৰ বাবে সকলোকে অংশীদাৰ হবলৈ আহ্বান জনায়।
3: प्रधानमंत्री श्री नरेंद्र मोदी जी के आह्वान पर नशा मुक्त भारत संकल्प पद यात्रा कार्यक्रम में मेरा डिपो आना हुआ है। देश के आदरणीय प्रधानमंत्री जी का मानना है कि हमने अनेक ऐसी चीजों पर विजय प्राप्त कर ली है, अब हमें उस पर भी जो हमारे विकास में बाधा है वह नशा, इससे भी हमें युवाओं को मुक्त कराना है, समाज को मुक्त कराना है और एक सुंदर और विकसित भारत का निर्माण करना। मैं उसी जन जागरण की दृष्टि से आज डिपो में आया हूँ। बहुत ही सुंदर क्षेत्र है, यहाँ विभिन्न जनजाति समाज के लोग एकता और विविधता का के बीच रहते हैं, अपने प्राकृतिक और अपने जीवन मूल्यों की रक्षा करते हुए क्षेत्र को आगे बढ़ा रहे, इनके विकास में कोई चीज बाधक न बनने पावे और आज उस विकास में सबसे बड़ी बाधा पूरे समाज में जो आ रही है कहीं न कहीं से नशा का प्रचलन, उसे रोकने के लिए, समाज को जागरूक करने के लिए, समाज को इकट्ठा करके उनके साथ संचलन करके पद यात्रा के माध्यम से उनके अंदर एक अवेयरनेस कार्यक्रम चला रहा।
2: এই সজাগতা পদযাত্ৰাত অসম বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ হাবে তেৰণ, বিধায়ক নিশ্চ তেৰাংপীৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আজি বিশ্ব হৃদৰোগ দিৱস। হৃদৰোগ আৰু ষ্ট্ৰকৰ দৰে মাৰাত্মক সমস্যাৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতিবছৰে 29 ছেপ্টেম্বৰত এই দিৱস পালন কৰা হয়। এই দিৱসৰ জৰিয়তে হৃদৰোগৰ লক্ষণৰ বিষয়ে অৱগত কৰোৱা, স্বাস্থ্যকৰ খাদ্যাভ্যাস, নিয়মীয়া ব্যায়াম আৰু ধূমপান বৰ্জনৰ দ্বাৰা হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ লগতে যুৱ প্ৰজন্মৰ মাজত হাৰ্ট এটেকৰ ঘটনা

0: ৰোধ কৰিবলৈ আগতীয়া পৰিচৰ্যা সম্পৰ্কে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। এইবেলি এই দিৱসৰ মূল বিষয়বস্তু হৈছে ড'ণ্ট মিছ এ বিট। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি ভিন ভিন কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়। উত্তৰ গুৱাহাটীৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান জি এন আৰ চি আৰু নাৰায়ণা হৃদয়ালয়ত হৃদৰোগ দিৱস উপলক্ষে সজাগতামূলক পদযাত্ৰা উলিওৱা হয়। পদযাত্ৰাত হাস্পতালকেইখনৰ চিকিৎসক কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। সৰুসজাৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পটো হৃদৰোগ দিৱস উপলক্ষে আজি পুৱা সজাগতামূলক দৌৰৰ আয়োজন কৰা হয়। এই দৌৰত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। হৃদযন্ত্ৰ শক্তিশালী কৰি ৰখাৰ বাবে ল'বলগীয়া সাৱধানতা সন্দৰ্ভত ৰাজ্যৰ বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ ডাঃ ভৱানন্দ দাসে এইদৰে কয়।
1: আপোনালোকে কেইটামান নাম্বাৰ মনত ৰাখক, যেতিয়া আপুনি 40 ইয়াৰ্ছ হ'ব তেনেহ'লে এইকেইটা নাম্বাৰ আপোনালোকে জনাৰ কাৰণে যত্ন কৰিব লাগে। ওৱান্স ইউ ৰিচ 40 দেন তুমি, মই বিচাৰো যে আপোনালোকে জানক আপোনালোকৰ ব্লাড প্ৰেছাৰ কিমান আছে, আপোনালোকৰ কলেষ্ট্ৰল কিমান আছে, আপোনালোকৰ ডায়েবেটিছ আছেনে নাই, এণ্ড ইউ আৰ 40 ইয়াৰ্ছ অ'ল্ড। গতিকে এইকেইটা বস্তু যদি আপোনালোকে জানে আৰু সেই বস্তুকেইটা যেতিয়া নৰ্মেলত আছেনে নাই এই নাম্বাৰ কেইটা জানি এইকেইটা নম্বৰ জানিলে তেতিয়া আপোনালোক গম পাব এই বস্তুকেইটা আপোনাৰ নৰ্মেল আছেনে এবনৰ্মেল আছে। যেতিয়া নৰ্মেল আছে তেতিয়াহ'লে ভয় কৰিবৰ কথা নাই, এবনৰ্মেল হ'লে আপোনালোকে সেইকেইটা বস্তু ট্ৰিটমেণ্ট কৰিব লাগিব।
0: শোণিতপুৰ জিলাৰ সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ চৰ্চালৈ আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা দেওবাৰে আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানৰ 138 সংখ্যক খণ্ডত এই বনাঞ্চল আৰু ইয়ালৈ হাতীৰ পুনৰাগমনৰ বিষয়ে উল্লেখ কৰাৰ পাছত প্ৰকৃতিপ্ৰেমীসকলৰ মাজত বিষয়টোৱে পুনৰ চৰ্চা লাভ কৰে। উল্লেখযোগ্য যে মানুহৰ দখলৰ বাবে এসময়ত হাতীৰ মুক্ত বিচৰণথলীৰূপে পৰিচিত বনাঞ্চলখনৰ পৰা আন ঠাইলৈ আঁতৰি যাবলগীয়া হৈছিল। 3 বছৰ পূৰ্বে দখলমুক্ত কৰাৰ পাছত বনাঞ্চলখনলৈ পুনৰ হাতী ঘূৰি আহিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে লগতে নল গাহৰিৰ সংখ্যাও 100ৰ পৰা 190লৈ বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰিছিল। এই সন্দৰ্ভত বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সামাজিক মাধ্যমযোগে আজি সন্তুষ্টি ব্যক্ত কৰে।
2: যোৱা 27 ছেপ্টেম্বৰৰ মন কী বাত অনুষ্ঠানত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ সোণাই ৰূপাই বনাঞ্চলৰ কথা কৈছিল। সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছো। যোৱা 3 বছৰ আগত আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সোণাই ৰূপাই অবৈধ বেদখলমুক্ত কৰা হৈছিল আৰু এই বেদখলমুক্ত কৰাৰ পিছত আজি সোণাই ৰূপাই সেই অঞ্চলসমূহলৈ হাতীৰ বিচৰণ ভূমি আৰম্ভ হৈছে। হাতী আহি সেই অঞ্চলসমূহত দেখিবলৈ পোৱা গৈছে। সুন্দৰ ভাৱে বন্যপ্ৰাণী সংৰক্ষণ বা সেই ধৰণৰ বনজ সম্পদৰ সংৰক্ষণ আজি আমাৰ কাৰণে গৌৰৱৰ বিষয় হৈ উঠিছে। ঠিক তেনেদৰে অসমৰ পৰা প্ৰায় বিলুপ্ত প্ৰায় হৈ যোৱা পিগমিসকৰ কথাও প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে। 1996 চনত মাত্ৰ 6টা পিগমিহক থকা এই অসম ভূমিত আজি বন্যপ্ৰাণী সংৰক্ষকসকলৰ সুন্দৰ প্ৰচেষ্টাত আজি প্ৰায় 200ৰ ওচৰলৈকে পিগমিহক আগবাঢ়ি যাবলৈ সক্ষম হৈছে।
0: ৰাজ্যৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে আজি কোকৰাঝাৰ আৰু বঙাইগাঁও জিলাত মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনত ৰূপায়িত বিভিন্ন আঁচনি আৰু আন্তঃগাঁথনিমূলক প্ৰকল্পৰ অগ্ৰগতি পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে জিলা দুখনত বিভাগটোৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ ৰূপায়ণ, আন্তঃগাঁথনি উন্নয়ন আৰু চলি থকা প্ৰকল্পসমূহৰ অগ্ৰগতি সন্দৰ্ভত বিষয়াসকলৰ সৈতে বিস্তৃতভাৱে আলোচনা কৰে। এই আঁচনিসমূহৰ সুবিধা যাতে প্ৰকৃত হিতাধিকাৰীসকলে সময়মতে লাভ কৰে সেই বিষয়টো মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই আজি কাছাৰ জিলাৰ উদাৰবনস্থিত গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ অধীনৰ জিলা পঞ্চায়ত সমল কেন্দ্ৰটি পৰিদৰ্শন কৰি কেন্দ্ৰটোত চলি থকা বিভিন্ন প্ৰশিক্ষণ কাৰ্যসূচীৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে এই পৰিদৰ্শনকালত কেন্দ্ৰটোৰ বিষয়াসকলৰ লগতে প্ৰশিক্ষণ গ্ৰহণ কৰি থকা নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলৰ সৈতেও মত বিনিময় কৰে। পৰৱৰ্তী বাতৰিৰ বাবে উভতি যাওঁ আহক জুলি শৰ্মা বৰুৱাৰ ওচৰলৈ।
3: ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এৰ ৰাষ্ট্ৰ বিৰোধী আৰু জেহাদী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত বৰপেটাৰ পৰা 6জন লোকক গ্ৰেপ্তাৰ কৰিছে। তদন্ত সংস্থাটোৱে যোৱা নিশা বৰপেটা ৰোড, হাউলি আৰু সৰভোগ থানাৰ অধীনৰ বিভিন্ন এলেকাত অভিযান চলাই এই লোককেইজনক গ্ৰেপ্তাৰ কৰে। দেশজুৰি চলি থকা সেৱা সংকল্প অভিযানৰ অংশস্বৰূপে তামোলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আজিৰে পৰা জিলাখনৰ বিভিন্ন স্থানত দুদিনীয়াকৈ বাটৰ নাট প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ হৈছে। তামোলপুৰ জিলা প্ৰশাসনে জনোৱা অনুসৰি আজি জিলাখনৰ বাগানপাৰা চৌক, দৰঙাজুলি বগাজুলি চৌক, শুক্লাই চৌক আৰু গুৰেশ্বৰ ৰেলগেট তিনিআলিত বাটৰ নাট প্ৰদৰ্শন কৰা হয়। কুমাৰীকাটাৰ গণেশগুৰিটো অক্ৰাং দ্য স্কাই নামৰ দলটোৱে বাটৰ নাট প্ৰদৰ্শন কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা জীৱনৰ 25 বছৰ সম্পূৰ্ণ হোৱাৰ সৈতে সংগতি ৰাখি সেৱা সংকল্প অভিযানৰ দেশজুৰি